षड्दोषा पुरुषेणेह हातव्याभूतिमिच्छता निद्रा तंद्रा भयं क्रोध आलस्यं दीर्घसूत्रता अनिष्टाद् इष्टलाभेऽपि न गतिर्जायते शुभा यत्रास्ते विषसंसर्गो मृतं तदपि मृत्यवे विपदि धैर्यमथा हृदय क्षमा सदसि वाक्पटुता युधि विक्रम यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनां संतोषामृततिप्तानां यत्सुखं शान्तचेतसां कुतस्तद्धनलुब्धानां इतश्चेतश्च धावताम् यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव हि धर्मार्थकाममोक्षाणां प्राणासंस्थितिहेतवः तन्निगृह्णता किं न हतं रक्षता किं न रक्षितं को धर्मो भूतदया किं सौख्यं नित्यामरोगिता जगति कस्नेह सदभाव किं पंडित्यं परिच्छेद अल्पानाम् अपि वस्तूनां संहति कार्यसाधिका तृणैर्गुणत्तमापन्ने बध्यन्ते मत्तदन्तिना तृष्णाञ्चेह परित्यज्य को दरिद्र क ईश्वर तस्याश्चेत् प्रसरो दत्तो दास्यं च शिरसि स्थितं संसारे जिनि उन्नति चाहिबेन ताके निद्रा तंद्रा भय क्रोध आलस्य एवं दीर्घसूत्रता এই ছটি দোষ ছাড়তে হবে। অন্যায় করে হয়তো কাজ হাসিল হয়, কিন্তু ফলটা শুভ হয় না। বিষের ছোঁয়া থাকলে অমৃতও মৃত্যু ডেকে আনে। বিপদে ধৈর্য, সমৃদ্ধির সময়ে ক্ষমা, সভায় বাক্পটুতা, যুদ্ধে বীরত্ব, বিপদ জেনেও যশে আগ্রহ, যাঁরা বড় এসব তাদের স্বভাব সিদ্ধ গুণ। সন্তোষরূপ অমৃত পান করে যারা পরিতৃপ্ত, মন যাদের শান্ত তাদের যে সুখ, টাকা পয়সার লোভে এদিকে সেদিকে ঘুরে বেড়ানো মানুষদের সে সুখ হবে কোথা থেকে? নিশ্চিত বস্তু ছেড়ে যিনি অনিশ্চিতের পেছনে ছোটেন, তার নিশ্চিত বস্তু নষ্ট হয়, অনিশ্চিত তো নষ্ট হয়েই আছে। ধর্ম, অর্থ, কাম এবং মুক্তির প্রাণী হলো আশ্রয়। সেই প্রাণকে যে বধ করল, সে কি বধ করতে বাকি রাখল? তাকে যে রক্ষা করল, সে কি না বাঁচাল? ধর্ম কি? সমস্ত প্রাণীর প্রতি দয়া। সুখ কি? সংসারে নিত্য নিরোগ থাকা। ভালোবাসা কি? সদ্ভাব। পাণ্ডিত্য কি? ভালো মন্দ বিচারের শক্তি। একতাই বড় কথা। বস্তু তুচ্ছ হলেও তাদের ঐক্য কাজ সফল করে। ঘাস দুর্বল, কিন্তু অনেক ঘাস মিলিয়ে যখন দড়ি তৈরি হয়, তখন তা দিয়ে মত্ত হাতিকেও বাঁধা যায়। জীবনে যদি অর্থের তৃষ্ণাকে বিসর্জন দেওয়া যায়, তবে জগতে কে দরিদ্র, কে ধনী? ওই তৃষ্ণাকে যদি আমল দেওয়া গেল, তবে দাসত্ব এসে ভর করল মাথায়।